0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, বান পৰিস্থিতি বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ ভ্ৰমণ, অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি, তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণাত পিত্তৰসৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্য মৌলিক পাৰ্থক্য উন্মোচিত আৰু জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও শেহতীয়া বানৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 31জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপৰ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 44টা ৰাজহ চক্ৰ, 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানৰ কবলত নপৰা বাম অঞ্চলসমূহো প্লাৱিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনা বাহিনীয়ে অপাৰেচন জেল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 52টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত প্ৰায় 12,700জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত এছ ডি আৰ এফ আৰু এন ডি আৰ এফে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে কালি নাজিৰাত বানৰ ফলত আৱদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটো কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আৱদ্ধ হৈ আছে। জিলাখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা নবুল কোঁৱৰে এইদৰে কয়।
1: চৰাইদেউ জিলাৰ বহু ঠাই এতিয়াও বানত প্লাৱিত হৈ আছে। জিলাখনৰ সোণাৰী নগৰৰ লগতে আন আন অঞ্চলসমূহত পানী কিছু হ্ৰাস পাইছে যদিও চৰাইদেউ জিলাৰ মাহমৰা সমজিলাৰ অন্তৰ্গত দিচাংপানীত লোক নিৰ্মাণ বিভাগৰ পথ ভঙাৰ ফলত পৰিস্থিতি অত্যন্ত সংকটজনক হৈ পৰিছে। পথটো ভঙাৰ বাবে কাষৰীয়া অঞ্চলসমূহত দ্ৰুতগতিত বানপানী প্ৰৱেশ কৰিছে। প্ৰশাসনৰ জাননী অনুসৰি প্ৰভাৱিত হোৱা অঞ্চলসমূহ হৈছে মোহন দেওধাই, ধেমাজি বিল, কচুপথাৰ, মৰাণজান, লাইচেং, লেচাইহাবি, যজলি, বিশ্ৰামপুৰ, বৰচহকী গাঁও। অবিৰতভাৱে পানী প্ৰৱেশৰ ফলত বান পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আগতে কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় ল'বলৈ ৰাইজক জৰুৰীভাৱে অনুৰোধ জনাইছে জিলা প্ৰশাসনে। এই ভয়াৱহ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলা ভ্ৰমণ কৰিব। ভয়াৱহ বান পৰিস্থিতিৰ বাবে বৰ্তমানেও জিলাখনত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে।
0: ইপিনে মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কালি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়। সমজিলাখনত 47খন গাঁও বানৰ কবলত পৰিছে বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।
2: আজি আমি তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ৰাজগোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি সেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পৰা জানিব পাৰিছো যে 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300ৰ পৰা 400 মানুহৰ ভিতৰত আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাবে ওষুধ আছে নহলে ঘরতে আছে, তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু রিলিফ দিছো, গরুৰ পশু খাদ্য আমি আজি দিয়া আরম্ভ করেছে, চিকিৎসকসকল গৈছে আৰু পিএইচচিয়ে খোৱা পানীৰ যোগান ধৰিছে, এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে।
0: শিৱসাগৰৰ বান পৰিস্থিতিয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকাপাৰলৈকে সমগ্ৰ এটিএড ৰোড পানীত বুৰ গৈছে। বানৰ ফলত বিজি ৰোডেৰেও যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জেঙনিকটীয়া, ধায়ালি, হস্পিটেল ৰোড, বাবুপট্টি, দোলমুখ আদি ন ন অঞ্চল বানৰ কবলত পৰাৰ বাতৰি পোৱা গৈছে। ডিব্ৰুগড়তো ব্ৰহ্মপুত্ৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ খোৱাং, টিংখাং, লাইকাদটীয়া, নাহৰকটীয়া, দুলিয়াজান আদি বিভিন্ন অঞ্চলৰ বানে সৃষ্টি কৰিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে।
3: ৰাজ্যখনৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো বানৰ বিভীষিকাই এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। ইতিমধ্যে জিলাখনৰ আটাইকেইটা সমষ্টিত, বিশেষকৈ টিংখাং সমষ্টিৰ বহুখিনি অঞ্চল, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বহুকেইটা অঞ্চলৰ উপৰিও চাবুৱালাহল বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইকা দুধীয়া, নাহৰকটীয়া, দুলিয়াজান আদিকে ধৰি বিভিন্ন অঞ্চলত এইবাৰৰ বানে তীব্ৰ ৰূপ ধাৰণ কৰাৰ লগতে জনসাধাৰণৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। বৰ্তমানলৈকে জিলাখনৰ এই অঞ্চলসমূহৰ ধন জন পশুধনকে ধৰি বহু বস্তু ক্ষয় ক্ষতি সাধন হৈছে যদিও এতিয়ালৈকে কোনো ব্যক্তিৰ কোনো লোকৰ প্ৰাণহানি হোৱা নাই।
0: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদুলিপাৰা জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ চাৰিটা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠিওৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল জলমগ্ন হৈছে। বৰ্তমানলৈকে উদ্যানখনৰ আঠটা বন শিবিৰ প্লাৱিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ আঠটা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মোৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি তিনিটা, বোকাঘাট বনাঞ্চলৰ দুটা আৰু বাগৰি বনাঞ্চলৰ এটা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গড়াৰ তলত আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগে জিলাকেইখনত 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰোমিং সুবিধা কাৰ্যকৰী কৰিছে। ইয়াৰ জৰিয়তে জিলা তিনিখনত মোবাইল ফোন ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক নাথাকিলেও নিৰৱচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিবলৈ সমৰ্থ হ'ব। উপভোক্তাসকলে কোনো মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হলে উপলব্ধ আন প্ৰতিষ্ঠানৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ বাসন কাৰ্য অধিক ফলপ্ৰসূ কৰি তোলাত সহায়ক হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত উত্থাপন কৰা 2026-2027 বিত্তীয় বৰ্ষৰ বাজেটখনক জনমুখী আৰু উন্নয়নমুখী আখ্যা দি কালি তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ দাসে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এই বাজেটে কৃষক, মহিলা, যুৱক যুৱতী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি বিধায়কগৰাকীয়ে কয় কয় যে মহিলা সবলীকরণ কৃষি পশুপালন আর হস্ততাঁত উদ্যোগের নিযুত ময়না আর বাবু আঁচনিয়ে নব প্রজন্মক আত্মনির্ভরশীল করার যথেষ্ট সহায় করব। শিক্ষা আর স্বাস্থ্যখণ্ড সরকার গ্রহণ করা পদক্ষেপর রেশন কার্ড আর অরুণোদয় লেখিয়া আঁচনিয়ে দরিদ্র পরিয়ালসমূহ বিশেষভাবে উপকৃত করব বলে কয়। শ্রোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি লাভ কৰিছে। লোকসভাত কালি কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে এই কথা সদৰি কৰে। তেওঁ কয় যে অসমৰ মুঠ 46 বিধ থলুৱা সামগ্ৰীয়ে ইতিমধ্যে GI টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ লোক সংস্কৃতি আৰু থলুৱা সম্ভাৱনা বিশ্ব বজাৰত জিলিকাই তুলিবলৈ শীঘ্ৰে আৰু 61 বিধ পৰম্পৰাগত সামগ্ৰী GI টেগ প্ৰদানৰ প্ৰক্ৰিয়া বিবেচনাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত সম্পন্ন এটা গুৰুত্বপূৰ্ণ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্যৰ মৌলিক পাৰ্থক্য উন্মোচিত হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰথমবাৰলৈ উত্তৰ পূব ভাৰতৰ পৰা পাথৰ সম্পৰ্কীয় পিত্তাশয়ৰ কৰ্কট ৰোগ আৰু পাথৰবিহীন পিত্তাশয়ৰ কৰ্কট ৰোগৰ ট্ৰান্স ক্ৰিপ্টমিক এনালাইচিছ অৰ্থাৎ এটা কোষত থকা সকলো RNA অণুৰ অধ্যয়নাত্মক বিশ্লেষণ সম্পন্ন কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া 3খনীয়া T20 শৃংখলাৰ বাবে অসমৰ কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰ হিচাপে নিযুক্তি দিছে। তেওঁ 28 জুলাইলৈকে হ'বলগীয়া ভাৰতীয় দলৰ জিম্বাবৱে ভ্ৰমণৰ এই দায়িত্ব পালন কৰিব। ভাৰতীয় দলটোৱে হাৰাৰেত অহা 23, 25 আৰু 26 জুলাইত ঘৰুৱা দলটোৰ বিৰুদ্ধে T20 শৃংখলাৰ খেলকেইখনত অৱতীৰ্ণ হ'ব। নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ। ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ, ছিকিমৰ ভূমিস্খলনত 10 জনৰ মৃত্যু, দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ লগতে এই পৰ্যন্ত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি দৈনিক জনমভূমিৰ লগতে প্ৰায় আটাইকেইখন কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি উজনি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিব। বাতৰিটোক নিয়মীয়া বাৰ্তা, আমাৰ অসম আদি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দিল্লীৰ ৰাজপথৰ কক্ৰোচ জনতা পাৰ্টীৰ শান্তিপূৰ্ণ আন্দোলনত আৰক্ষীৰ দমনমূলক আচৰণৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ সন্মুখত কালি বিৰোধীয়ে কৰা অৱস্থান আৰু ধৰ্ণাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। ইপিনে সমাজকৰ্মী সোনম ৱাংচুকৰ পন্নীৰ আবেদন মৰ্মে অনশনৰত ৱাংচুকক দিল্লীৰ ছফদৰজং হাস্পতালৰ পৰা মেদান্তা হাস্পতাললৈ স্থানান্তৰৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বাতৰিটো অসমে প্ৰতিদিন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ছিকিমৰ ভূমিস্খলনৰ সুৰংগত আবদ্ধ হৈ 10 জন লোকৰ মৃত্যু হোৱাৰ এটা দুখজনক বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে 10 কিল্ড এজ হাইডেল প্ৰজেক্ট টানেল কলাপছেছ ইন ছিকিম শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মণিপুৰত কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ 46 জন সক্ৰিয় সদস্যই কালি অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ কৰাৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ধুবুৰী, গোৱালপাৰা, কামৰূপ আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, 31 জন লোকৰ প্ৰাণহানি। বান পরিস্থিতি বুজ লওয়ার বাবে আজি মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার যোরহাট, শিবসাগর আর চৰাইদেউ ভ্রমণ। পরম্পরাগত সামগ্রী, লোক সংস্কৃতির অভিন্ন বাদ্যযন্ত্র আর থলভাবে উৎপাদিত সামগ্রী বিশ্ব দরবার ঐতিহাসিক স্বীকৃতি। তেজপুর বিশ্ববিদ্যালয় গবেষণা পিত্তাহাৰ কর্কট রোগ দুটার প্রধান উপ প্রকারের আণবিক বৈশিষ্ট্য, মৌলিক পার্থক্য উন্মোচিত আর জিম্বাবুয়ের বিরুদ্ধে হবলগীয়া টি টুয়েন্টি শৃঙ্খলার কামাখ্যা শইকীয়াক ভারতীয় দলের ম্যানেজারের দায়িত্ব। পুৱাৰ বাতৰি ইমানেই, খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ এঘাৰ বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ চৰাইদেউ যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন, সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31লৈ বৃদ্ধি, অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা, বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ, বিগত 10 বছৰত ৰাজ্যৰ পৰা 2,089গৰাকী অবৈধ নাগৰিকক প্ৰত্যৰ্পণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ সদনত মন্তব্য, আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে। চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। চৰাইদেউ জিলাত বৰ্তমানলৈকে 8টা সাহায্য শিবিৰ আৰু 71টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণক সহায় আগবঢ়োৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ডঃ শৰ্মাই শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি ফুকন নগৰত স্থাপন কৰা আশ্ৰয় শিবিৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মন্ত্ৰী, বিধায়ক তথা জিলা প্ৰশাসনে সহযোগিতাৰে কাম কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে বানত নিহত আৰু সন্ধানহীন লোকৰ সঠিক পৰিসংখ্যা এতিয়াই প্ৰকাশ কৰাটো সম্ভৱ নহয়। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই বিষয়ে সঠিকভাৱে জানিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।
1: বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছো। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। এইবাৰ অভাৱনীয় বানপানী হল, মানুহৰ ঘৰৰ চালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰো যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰো আৰ্তজনক, ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4,00,000 টকা দিওঁ। পৰৱৰ্তী সময়তো মই যি পাৰো আৰু সহায় কৰিম।
0: ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। চৰাইদেউ জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলা প্ৰশাসনে বানৰ কবলত পৰা ৰাজ্যক উদ্ধাৰৰ বাবে অভিযান চলাই আছে। জিলাখনত 70টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি সামগ্ৰী বিতৰণ কৰি থকা হৈছে। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্ত ডঃ নেহাজ যাদৱে এইদৰে কয়।
2: আমার হাতত এতিয়া 25 এনডিআরএফ এসআরএফ টিম আছে, যেখানে আমার তিন সাইড যেখানে আমার রেস্কিউ অপারেশন হয়ে আছে এটু আমার টিম করে আছে। আজিও রহিলে যেখানে মানুষ ফসা আছে আমার টিম পুরা লগি পেলায় আমার 25 আমার এনডিআরএফ এসআরএফ টিম আপনার বচাবো। আমার যেখানে এমার্জেন্সি নম্বর আছে নিজে কল করে পেলায় যদি আমার লোকেশন আর কিমান মানুষ তাত ফসি আছে যদি আপনি আমাকে জানাই দিয়ে আমি স্পেসিফিকলি তাত এনডিআরএফ টিম পঠাবো পারে। আমি অলরেডি আজি প্রায় 1,00,000 লিটার আমি অলরেডি ফিল্ডত পঠাইছো আর আকু আমার 1,00,000 লিটার আরো আহি আছে। ইতিমধ্যে 71 রিলিফ সেন্টার আমি ওপেন করেছো আর যত যত আমার স্কুল আছে তাত আপনি ওয়েট করব না লাগে, আপনি এটু ওপেন করে পেলায় আপনি গুছি যাও আজি আর কালি ভিতরত আপনি যেখানে খাদ্য বস্তু লাগে আমার দালি, চিনি, আমার নিমক, আমার পানি আর বিস্কুট এটু যেখানে লাগে এটু আমি আপনা পঠাই আসু।
0: গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাবিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মুৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি 3টা, বোকাখাত বনাঞ্চলৰ 2টা আৰু বাগৰি বনাঞ্চলৰ 1টা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। শিৱসাগৰ জিলাৰ কেইবাখনো নদীৰ পানীৰ স্তৰ ক্ৰমশঃ হ্ৰাস পাইছে যদিও বহু ঠাইত পানীৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। জিলা জলসম্পদ নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং আৰু দিখৌ নদীৰ জলস্তৰ সামান্য হ্ৰাস পাইছে। দিচাং নদীৰ এ টি ৰোড ক্ৰছিং আৰু দৰিকা নদীৰ ঢাইয়ালিত পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে। ইপিনে জিলাখনৰ একাধিক বান প্ৰভাৱিত অঞ্চলত জনসাধাৰণে সময়মতে উদ্ধাৰ আৰু সাহায্য লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কালি পৰ্যন্ত নাজিৰা, শিৱসাগৰ আৰু ডিমু ৰাজচক্ৰত 1335 কুইণ্টলৰো অধিক চাউল, 259 কুইণ্টলৰো অধিক দাইল, 1,74,305 লিটাৰ খোৱাপানী, 4,715 তিৰপাল, 2,320 লিটাৰ শিশু খাদ্য বিতৰণ কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি পূব যোৰহাটৰ ভোগদৈ নদীপাৰৰ বৰিগাঁৱৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে স্থানীয় লোকৰ পৰিস্থিতিৰো বুজ লয়। শ্ৰীমহন্তই জাজি নৈৰ বাঢ়নী পানীয়ে ছিঙি নিয়া তিয়ক ৰাজচক্ৰৰ বনাই ৰবি বৰুৱা গাঁও সংযোগী মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, মৰিয়নী সমজিলা আয়ুক্ত, স্থানীয় ৰাজচক্ৰ বিষয়াকে ধৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। শ্ৰীভূমি জিলাত ধাৰাষাৰ বৰষুণৰ ফলত কুচিয়াৰা নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহান জনাইছে।
3: অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিদেশী বিতাৰণ সন্দৰ্ভত বিধায়ক আব্দুৰ ৰহিম আহমেদে কৰা প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে বিগত 10 বছৰত অসমৰ পৰা 2,089 গৰাকী অবৈধ

0: নাগৰিকক প্ৰত্যাৰ্পণ কৰা হৈছে। মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰা অনুসৰি বিগত 10 বছৰত বাংলাদেশলৈ সৰ্বাধিক 2023 গৰাকী লোকক ঘূৰাই পঠিওৱা হৈছে। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা সন্দৰ্ভতো আজিৰ সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত মন্ত্ৰীবৰাই কয় যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল। এই বিষয়ত বিভিন্ন জাতীয়তাবাদী সংগঠনকে ধৰি সংশ্লিষ্ট অংশীদাৰীসকলৰ সৈতে আলোচনা অব্যাহত আছে। সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্বত থকা শ্ৰীবৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকা উন্নয়ন আৰু সীমা সমস্যা সন্দৰ্ভতো প্ৰশ্নৰ উত্তৰ দিয়ে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি দখল কৰি আছে। বিষয়টো সন্দৰ্ভত চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আলোচনা চলি থকা বুলিও তেওঁ উল্লেখ কৰে। ইপিনে জলসিঞ্চন আঁচনি সন্দৰ্ভত অনুষ্ঠিত আলোচনাত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মুঠ 3,510খন জলসিঞ্চন আঁচনি আছে। ইয়াৰে 882খন আঁচনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকাৰ লগতে 1,457খন আঁচনি আংশিকভাৱে কাৰ্যক্ষম হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 937খন আঁচনি বিকল অৱস্থাত আৰু 234খন আঁচনি নিৰ্মীয়মান অৱস্থাত আছে। কাৰ্যক্ষম হৈ নথকা আঁচনিসমূহ পুনৰ উপযোগী কৰাৰ উদ্দেশ্যে বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰকাশ কৰে। মন্ত্ৰী হাজৰিকাই এইবাৰৰ বানক অভাৱনীয় আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, আশ্ৰয় প্ৰদান, খাদ্য যোগান, চিকিৎসা আৰু অন্যান্য জৰুৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসন, SDRF, NDRF আৰু অন্যান্য সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ মাজত হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে।
1: নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে, এইটো অতিকৈ নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকো, যত বানপানী হবই, যত মথাউৰি ভাঙিব পাৰে বুলি ভাবো, তাত আমি সামগ্ৰী মজুত ৰাখো, কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই। অতিকৈ ডাঙৰ উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে, নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে। পানী, খাদ্য সকলোতে পাইছে, মানুহ বহুতো মিচিং হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিলে যে সকলো আমাৰ সেই অঞ্চলৰ সকলো বিধায়কক 24x7 দুৰ্গতসকলক সহায় কৰাৰ কাৰণে লাগিব লাগে।
0: আজি বিধানসভাত বান পৰিস্থিতিক লৈ আলোচনা কৰাৰ বাবে বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও বিধানসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীৰ মাজত মচুৰ দাইল আৰু চেনি বিতৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ প্ৰস্তুতি সন্দৰ্ভত বিভাগীয় বিষয়া আৰু নাফেডৰ প্ৰতিনিধিসকলৰ পৰা মন্ত্ৰীগৰাকীয়ে বুজ লয়। বৈঠকত মচুৰ দাইল আৰু চেনিৰ ক্ৰয়, যোগান আৰু বিতৰণ ব্যৱস্থাৰ প্ৰস্তুতিৰ সন্দৰ্ভত সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীয়ে সময়মতে এই খাদ্য সামগ্ৰীসমূহ লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী শ্ৰীৰায়ে খাদ্য যোগানকাৰী সংস্থা, নাফেড আৰু বিভাগীয় বিষয়াসকলৰ মাজত অধিক সমন্বয় ৰক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি চলি সুসংহত যোগান ব্যৱস্থাৰে বিতৰণ প্ৰক্ৰিয়া অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে আহান জনায়। বৈঠকত বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল, সচিব অনুসূয়া দত্তবৰুৱা আৰু আয়ুক্ত হেমন্ত ভূঞাকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত আজি পুনৰ 8টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰাজ্যখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে। সুৰংগটোৰ ভিতৰত দৃশ্যমানতা কম হোৱা আৰু মিথেন গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযান অব্যাহত ৰখাটো জটিল হৈ পৰিছে। আজি NDRF, SDRF, ছিকিম আৰক্ষী আৰু খনন বিশেষজ্ঞ দলে সুৰংগটোৰ পৰা পাম্পৰ সহায়ত পানী উলিয়ায়। সুৰংগটোৰ ভিতৰত কমেও 25জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি যাওঁ অৰুণিমা গোস্বামীৰ ওচৰলৈ।
2: কাছাৰ আৰক্ষীয়ে বিগত 48 ঘণ্টাত বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। অভিযানকালত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰইন, ইয়াবা টেবলেট, ফাং আৰু ইউৰিয়া জব্দ কৰাৰ উপৰি মুঠ 13 অভিযুক্তক আটক কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কচুদৰম থানাই চলোৱা অভিযানত বুজন পৰিমাণৰ হেৰইন আৰু মোবাইল ফোনসহ এজন লোকক আটক কৰা হয়। ধলাই থানাই চলোৱা অভিযানত 4 চাবোনৰ বাকচত লুকুৱাই অনা বহু পৰিমাণৰ হেৰইনসহ এজন লোকক আৰক্ষীয়ে আটক কৰে। একেদৰে শিলচৰ আৰক্ষীয়ে অভিযান চলাই 2 কেজিৰো অধিক ফাংসহ 2 লোকক আটক কৰে। জিৰিঘাট আৰক্ষীয়ে চলোৱা অভিযানত এখন মটৰ চাইকেলৰ পৰা 20 চাবোনৰ বাকচত লুকুৱাই অনা হেৰইনসহ এজন লোকক আটক কৰা হয়। লাইলাপুৰ আৰক্ষীয়ে চলোৱা আন এটা অভিযানত 2 ট্ৰাকৰ পৰা 45 কেজি ওজনৰ মুঠ 1050 বেগ ইউৰিয়া জব্দ কৰা হয়। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত 4 লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। বাক্সা জিলাৰ জালা, বাক্সা, বাগানপাৰা আৰু মুছলপুৰ ৰাজচক্ৰত প্ৰথম পৰ্যায়ৰ পিয়ল গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা অনুষ্ঠিত হৈছে। ঘৰৰ তালিকা প্ৰস্তুতকৰণ আৰু গৃহ গণনাৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ 4 ৰাজচক্ৰত পৃথককৈ এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। জিলা আয়ুক্ত কিমনেই চাংচনে প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ পিয়লৰ দায়িত্ব পালনৰ ক্ষেত্ৰত শুদ্ধতা, আন্তৰিকতা আৰু প্ৰতিশ্ৰুতি ৰক্ষাৰ ওপৰত আলোকপাত কৰে। গ্লাছগোত কাইলৈৰ পৰা হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126 খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10 খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8 প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78 পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48 মহিলা খেলুৱৈ আছে। দলত থকা 3 তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনৱেলথ গেমছত নয়নমণিয়ে সোণৰ পদক অৰ্জন কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন। সাম্প্ৰতিক বানত ৰাজ্যৰ 16 জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31 বৃদ্ধি। অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা। বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ। বিগত 10 ৰাজ্যৰ পৰা 2,089 অবৈধ নাগৰিকক প্ৰত্যৰ্পণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ সদনত মন্তব্য। আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
3: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে সৰফিৰোজী
4: আগবঢ়াইছে উৎপল বৰা।
5: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
3: संसद के दोनों सदनों की कार्यवाही, नीट परीक्षा के पेपर लीक मामले पर विरोध प्रदर्शन और अन्य मुद्दों पर विपक्षी दलों के विरोध के बाद दिन भर के लिए स्थगित कर दी गई है। लोकसभा में हंगामे के बीच सदन ने तृणमूल कांग्रेस के सांसद कल्याण बनर्जी को मॉनसून सत्र के शेष समय के लिए निलंबित करने का प्रस्ताव पारित किया। पीठासीन अधिकारी कृष्ण प्रसाद टेनिटी ने कहा कि कल्याण बनर्जी ने महिला सांसदों को निशाना बनाते हुए आपत्तिजनक और असंसद टिप्पणी की। इससे पहले सुबह अध्यक्ष ओम बिरला ने सदन के सुचारू संचालन के लिए विपक्ष से सहयोग करने का आग्रह किया। संसदीय कार्य मंत्री किरेन रिजिजू ने कहा कि सरकार नीट परीक्षा पेपर ली।
6: श्रोताओं, आप सुन रहे थे संध्या आंचलिक बातुरी, रिली किए गए थे आकाशवाणी के गुवाहाटी केंद्र से। फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज पर आकाशवाणी का ये हाफ लॉन्ग केंद्र है। स्थानीय भाषाओं के कार्यक्रम को जारी रखते हुए आइए सुनते हैं डिमासा आधुनिक गीत प्रदीप फोंगलो और उनके साथियों की आवाजों में।
7: नहीं हसंग